0: should be done. But I urge the people, you know, not to lose this hard-earned peace. This is the security of our future, of our children.
1: হাভেলদাৰ মহম্মদ ইকবাল লগা লাশটো দিল্লীত লৈ যায় কিনা পাছতে অন্তিম সংস্কাৰ কাৰণে তালাকা জনাম বস্তি জম্মু আৰু কাশ্মীৰ লৈ যাবলৈ আছে। হাভেলদাৰ মহম্মদ ইকবাল বৰা আছাম ৰাইফলছ ট্ৰেইনিং চেণ্টাৰ আৰু স্কুল সুখবদী সেৱা কৰি থাকিছে আৰু তাই লগা মাইকী থাকি আছে। নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি এন পি চি চিৰ পৰা সুখবিদী আই ই ডি ফুটিয়া ওপৰ জোৰ কৰি নিন্দা কৰি ভৈ ফুটৰা আৰু বিচি বিয়া কামাচি কৈছে। একটা ষ্টেটমেণ্ট দি পাৰ্টীৰ পৰা এইটো নিচিনা ঘটনাৰ পৰা গলতি নাথাকীয়া জীৱনখন খাতৰা কৰি দি নাগালেণ্ড বিচি মেহনত পৰা কামাই কৰি শান্তি আৰু ষ্টেবিলিটি দি ধমকি কৰি আছে। পাৰ্টীৰ পৰা থৰ ইম্পাৰ্চিয়েল আৰু সময় মিলাই ৰখীয়া ইনভেষ্টিগেশ্যন কাৰণে মাংগি কিনা মানুহখন লগতে শান্ত আৰু কমিউনেল মিল মিলাপ ৰাখিবলৈ অনুৰোধ কৰিছে। এন পি চি চিৰ পৰা মনটোক থাকে পাৰিবাৰ লগতে কণ্ডোলেন্সেছ জনাইছে আৰু জখম হোৱা পাৰ্চনেলখন জলদি ভাল হ'বলৈ উইচ কৰিছে। ৰেলৱেজ মিনিষ্টাৰ অশ্বিনী বৈষ্ণৱৰ পৰা ইণ্ডিয়ান ৰেলৱেজ মডাৰ্নাইজ কৰিবলৈ ডাঙৰ পলিচি বদলি আৰু লজিষ্টিক্স খান বেছি এফিচিয়েণ্ট বনাই দিবলৈ জনাইছে। খবৰ মানুহখন লগতে নাই দিল্লীতে কথা কৰি তাৰ পৰা কৈছে ৰেল ভূমি পৰ্টেলটো লাখো কৰি কিনা লেণ্ড একুইজিশ্যন লগা কামখন খতম কৰি দিবলৈ আছে। শ্ৰী বৈষ্ণৱৰ পৰা ফ্লাই এশ ট্ৰান্সপৰ্টেশ্যন দি বদলি কৰি জনাই কিনা অপেন ৰেলৱে ৱেগনছ পৰা স্পেচিয়েলি ডিজাইন কৰি কণ্টেইনাৰ্ছ দি বদলি কৰি বুলি আছে কৈছে।
2: Ash major environmental hazard. How do we convert this environmental hazard into a usable thing, into a positive economic activity? Ye thought process ke sath is reform ko liya gaya. Agar hum fly ash ka ek achha transportation mechanism bana sakte hain, to then we can use fly ash in economic way, cement mein, production mein use kar sakte hain, ya fir road construction ya kisi dusre construction mein hum kaam mein le sakte hain.
1: শ্ৰী বৈষ্ণৱে জনাই দিছে কি ৰিফৰ্মছ বা ফাৰ্টিলাইজাৰ্ছটো কণ্টেইনাৰ্ছ বনাই থাকে আৰু এটা ইউনিফাইড লাইচেন্স ছিষ্টেম দি কণ্টেইনাৰ পলিচি নিজে ট্ৰান্সপৰ্ট কৰি দিবলৈ আছে। আকাশবাণী কহিমাৰ পৰা আপুনি খান লগতে খবৰ আনি দি আছে। তাজা খবৰ শুনিবৰ কাৰণে আমি খান লগা এক্স চেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্টছ আৰু এ আই আৰ আণ্ডাৰস্কোৰ কহিমা দি ফ'ল' কৰিবি। আপুনি খান পৰা এইটো খবৰটো নিউজ অন ইয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কহিমাৰ পৰা শুনিবলৈ পাব। ৱেলকাম বেক। আপুনি খান চামলগা খবৰ শুনি আছে। ডেপুটি কমিশ্যনাৰ মন ৱেনি কন্যাক পৰা নেশ্যনেল কনফাৰেন্সৰ নেক্সট জিন এডমিনিষ্ট্ৰেটিভ আৰু ই গভ ৰিফৰ্মছ দি যোগ লৈ আছে যোনটো শ্বিলং মেঘালয় আদি ৰাখি আছে। কমন ৱেব পৰ্টেল ফৰ ষ্ট্ৰেণ্টেনিং এণ্ড ছাপৰ্টিং দ্য হেণ্ডিক্ৰাফ্ট এণ্ড হেণ্ডলুম ইকো ছিষ্টেম দি কথা কৰি শ্ৰী কন্যাক পৰা মন ক্ৰাফ্ট বাজাৰ যোনটো একটা অনলাইন প্লেটফৰ্ম আছে এইটোৰ পৰা লোকেল আৰ্টিচেন্ছ লগতে ডাঙৰ মাৰ্কেট দি জৰাই দি কিনা ছাষ্টেইনেবল লাইভলিহুড বনাই দিয়া ইণ্ডিজিনাছ জ্ঞান পঢ়াই পাজাই ৰাখিয়া আৰু প্লেটফৰ্ম পৰা এতিয়া 160 ৰেজিষ্টাৰ্ড আৰ্টিচেন্ছ খান ডিষ্ট্ৰিক্টে মাদাত দি আছে কৈছে।
3: Connect artisans with buyers, suppliers, logistic providers and other stakeholders, creating a strong value chain that improves market access and product competitiveness. Apart from this, the Mon Craft Bazaar also offers artisans easy access to information on financial assistance, credit facilities and government welfare and entrepreneurship schemes, helping them expand their business and improve their livelihood.
1: ডিষ্ট্ৰিক্ট স্মাৰ্ট হাফ ফৰ ইফিচিয়েণ্ট গভৰ্ণেন্স দে শ্ৰী কন্যাৰ পৰা কৈছে কি মন স্মাৰ্ট হাফ পৰা পাব্লিক চাৰ্ভিছ ডেলিভাৰী জলদি দিবলৈ আশা আছে।
3: Total of 14 government services have been digitized under the MON Smart Hub portal. Citizens now can access these services online for faster, transparent and paperless delivery. Now 11 public services of the Deputy Commissioner's Office are available online. All the development activities of the district, the judicial activities, the land records, the inner line permits and the urban council and many more. This minimizes physical visit and improves administrative efficiency.
1: তাইৰ পৰা কৈছে কি মন ডিষ্ট্ৰিক্ট লেণ্ড পাৰ্মিট পৰ্টেল বা ডিষ্ট্ৰিক্ট লেণ্ড ৰেকৰ্ডছ ডিজিটাইজ কৰি দিছে। শ্ৰী কন্যাৰ পৰা কৈছে কি ডিজিটেল ইনিচিয়েটিভ পৰা ই গভৰ্ণেন্স সুধাৰ কৰি দি কিনা পাব্লিক চাৰ্ভিছ ডেলিভাৰীটো ইণ্টিগ্ৰেটেড চিটিজেন চেণ্ট্ৰিক চলিউশ্যন পৰা উঠাই দি আছে। আণ্ডাৰ 17 ষ্টেট লেভেল প্ৰি ছুব্ৰডো টুৰ্ণামেণ্টটো আজি IG ষ্টেডিয়াম কহিমাদি শুরু কৰিছে। ইটো খোলাই দিয়া সময় কথা কৰে ছেক্রেটারি ইউথ রিসোর্সেস ইন স্পোর্টস ডিপার্টমেন্ট আন্তিনিংহ লিবাক ভাগ লোৱা দি বিশিদ গার্লস ক্যাটেগরি উঠি যাব মন খুশি জানায়।

0: চিপছে নওজোৱান ফুটবলাৰ্ছ লগতে মেহনত কৰিবলৈ অনুৰোধ কৰি ডিপাৰ্টমেণ্ট পৰা গ্ৰাছ ৰুট স্পৰ্টছ বঢ়াই দিবলৈ কমিটমেণ্ট জনাইছে।
1: Last month, the Prime Minister's month in our state, as well as the activities that we have been doing, has been duly recognized.
0: টিমস খান সাতটা ডিষ্ট্ৰিক্টৰ পৰা গাৰ্লছ কেটেগৰীতে ভাগ লৈ আছে আৰু মতা খান পৰা আহিয়া সপ্তাহ খেলিবলৈ আছে। দুইটা কেটেগৰীছে জিতিয়া খান পৰা 65th সুপ্ৰত মুখাৰ্জী ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্ণামেণ্টে নাগালেণ্ড ৰিপ্ৰেজেণ্ট কৰিব, যোনটো নাই দিল্লীতে অগষ্ট 18 পৰা ছেপ্টেম্বৰ 25th ৰাখিবলৈ আছে। ফিফা ৱৰ্ল্ড কাপ পৰা আজি ৰাতি ছেমি ফাইনেল ষ্টেজ বুজি কিনা ফ্ৰান্স পৰা স্পেইন লগতে ডালাছ ষ্টেডিয়াম টেক্সাছতে খেলিবলৈ আছে। মেচটো ফুজুৰ 12 বজে আধা লোকেল টাইম দি শুরু হবলে আছে। ফ্রান্স বা নারুকি কেনা তিসরা বার ওয়ার্ল্ড কাপ ফাইনাল পুঞ্চে বলে ভাবনা রাখি আছে আর স্পেন বা টুর্নামেন্ট 2010 জিতিয়া পাশে সবচেয়ে পহলা বার ফাইনালস পুঞ্চে বলে চেষ্টা করে আছে। আর মৌসুম খবর দি নাগাল্যান্ড স্টেট ডিজাস্টার ম্যানেজমেন্ট অথরিটি বা হালকা বা মডারেট প্রখণ্ড স্টেট লাগা বিশ্ব ডিস্ট্রিক্ট জুলাই 18 দাক হবলে দেখাই আছে। প্রখণ্ড গতি তুফান আর লাইটনিং ভি হবলে আছে। অথরিটি বা কৈছে কি মডারেট বা ভারী প্রখণ্ড কালি লংলিং আর মন ডিস্ট্রিক্ট লাগা কোনোবা জায়গা দি হবলে আছে। খবর সৃষ্টি হেডলাইন্স দুবারা জানাই আছে। নাগালেণ্ড চৰকাৰ বা ফ্ৰান্স লগা কৰ্পৰেল লগতে ছাইন কৰি কিনা ষ্টেট লগা ফিকৰী ছেক্টৰ মডাৰ্নাইজ কৰি দিবলৈ আছে। চুমুকুটিমাদি আই ই ডি ফুটিয়া পাছতে ছিকিউৰিটি চাবধান কৰি দিছে। মন ডেপুটি কমিশ্যনাৰ উইনি কইনাক পৰা নেশ্যনেল কনফাৰেন্স ডিজিটেল ইনিচিয়েটিভ লগা জনাই দিছে আৰু ফ্ৰান্স স্পেইন পৰা ফাৰ্ষ্ট ৱৰ্ল্ড কাপ ছেমি ফাইনেলছ দি আজি ৰাতি খেলিবলৈ আছে। আৰু এইটোৰ লগত আজি চাম লগা খবৰ ইমান ডিচেজ কৰি আছে। শুনি থাকিবি আহিয়াকালি ফুজৰ 7:25 নাগামিজ খবৰ আনি দিবলৈ আছে।
2: Get tested for HIV and syphilis within the first 3 months of your pregnancy.
3: A pregnant HIV woman can prevent the transmission of HIV and congenital syphilis to her baby.
2: If you are tested positive, you can avail treatment that may save your baby from getting the infections.
3: HIV testing can be availed free of cost in the government hospitals across the state.
2: This information is brought to you by Nagaland State AIDS Control Society.